हेलो छिन जरा पाइना फाइसिम फाइस पैका छिन जरा पाइना फाइसिम फाइस पैका खाबंग टाकु ताइ बुखुक छ बी के नेहरो बी के नेहरो उनके बखोक साका ब्रज कुमार नेहरो बखो कनिका कायबरी उत्तर रिमा खातिनि ने सोमोंने खबंग ताखुते बखुक सों तिनिनि क्विज आस्क जतिन क्विज तिनि जतन छै कबांग किफिल मंगरेमा का ताखु ब्रेजेस कायदक छयटा उत्तरीमा का बनी ओलतंग बुखकनिका चारटा कायब्रे डेविड कलय राजु कुमारियां बुखकवाखिति रवींद्र ताकु रवींद्र ताकु सुबोध तै ताकुक रंजित रंजन ताकु रंजन जतन कैसा के उत्तरीमा का তাই তিনি চ্যাম্পিয়ন কে তাকু ব্রেজেস তাকু বেলায় বেলায় হামাই বেলায় বেলায় খাকা হাম তাই হামজা মঙ্গিয়া ফর অবাহাই কেন যতন করি ফাইনাই ফাইনাই টাংসাল হাই কবা মানডে ও হাইন হাই টেসা রেডিও কুইজ নরকাই খরকসায় খরকসা আর জে টাই অমাহাইকে করি খাকালয় অমাহাইকে করমানে বিছিং তুইনি কিসালে সিনে খানো টংসগ্রী মা খানা নরং খানো কি সাহানো টংথং তুই রফাইমা খা হাই কবা নী মখাঙ্গ কি সাহানো মনে মং তুই রফাইমা খানা কি মনে মং রুবুই রফাইমা খাঙ্কি অবনো সিনি যতন ছাই মানমুং কতর দিন কুইসনি অরণ বাসা অরণ মা মতাক সিনাই খাবং তাকু তাই বুক বেলায় হামায় আসু যতন নরক চিনি কুইস পান্ডব নরক চিন লগি তামানে বাগিনী